পাপাং দি তুন্দ শাই হয়েছি। কোই কর্ম কাণ্ডা বিচ পিয়া, কোই যোগিয়া দে পিছে পিয়া, কোই সিদ্ধা দে মগর লগিয়া হ্যা। পরমেশ্বর দা নাম সারিয়া নু বিসর গিয়া সি, পাপ বিচ রুজিয়া হোয়া সংসার। তে জদো আপনে বড়ায়ে হোয়ে সংসার দি এ হালত দেখি নিরঙ্কার নে, ਕਿ ਮੇਰੀ ਬਣਾਈ ਹੋਈ ਸ੍ਰਿਸ਼ਟੀ ਕਾਮ ਕ੍ਰੋਧ ਲੋਭ ਮੋਹ ਅਹੰਕਾਰ ਈਰਖਾ ਦੁਐਸ਼ ਦੀ ਅੱਗ ਵਿੱਚ ਜਲ ਰਹੀ ਹੈ, ਤਾਂ ਨਿਰੰਕਾਰ ਨੇ ਗੁਰੂ ਨਾਨਕ ਦਾ ਰੂਪ ਬਣਾਇਆ। ਗੁਰੂ ਨਾਨਕ ਦਾ ਰੂਪ ਧਾਰ ਕੇ ਸੰਸਾਰ ਤੇ ਜਗਤ ਜੀਆਂ ਨੂੰ ਤਾਰਨ ਵਾਸਤੇ ਆ ਗਿਆ।